0: अगस्तनि 31 अगस्त 2026 ने बिशिंगो बिनि बागै पोर्टल रजाखा https://scholarships.gov.in वेबसाइट थांगनाय बरक अनलाइन बरंनि नांगमानि सर्टिफिकेट र जतन आपलोड खालायना नांनाय आबन लगी बरक नांगमानि साजाके एसटी सर्टिफिकेट ते फेमिलि इनकामनि सर्टिफिकेट ते मार्कशीट दोनानि नांनाय ते सोरोङै दंमानि रोंनगनि इन्स्टिटिउसननि सार्टिफिकेट कैसा नांनाय ते हस्टेल रोगनि बागैबो बरंनि सार्टिफिकेट एप्रुभाल खालायजाक सार्टिफिकेट नांनाय इन्स्टिटिउसननि
1: मेलागर जगन्नाथ बारी व सिपाही जलानि नायकल मुंबाय ककथुम तै हुकुमु नायखुंनि बखाखतैकाय बसकां चिबा सालमारिन सिमि 23 जुलाइ जरा सालचुकु रमै एबा नय दिन रमै रथ जात्रा लाइबोमा गोनां रथ जात्रानो रोगै कायसा तेर जेंनानि थांगै दङ आब' सारिकनि दामब्रैनि सिमि अ रथ जात्रानि तेर जेंजाखनाय बोसकां चिबा सालमारिनि सिमि 23 जुलाइ जरा
0: बोसकांनि अगस्ट दाल सालनैचि सा नैसिमि सालनैचि थाम जरा खुवाय आमचायो आजाग लोक आदालत आचक रोजाखनाय होनो साजाखा अब खुवाय जालानि आदालत आचक जाखनाय बिनि बागै सागमां थाङै एबा अनलाइननि बिसोंथैबो बरक आज आदालत बाय मानजुरि मान होनो साजाखा बिनि बागै अनलाइन मानजुनानि बागै पर्टल रोजाखा https://khwaitrp.decodes.gov.in वेबसाइट न ते हेल्पलाइन नि नम्बर जका 15100 अकक दुंनि बिसिंतिब बरक मानजुइ मान होने साखलाय जाखा अशोक जरासं नायलाय नायलायखा ককথুম রোগ ফাইদি তাবুক নাইলে নেন সেবক বরক তলাক মানে কক রোগ কিসে
1: NISCL নিবখাকতে অ্যাপ্রেন্টিস বরক চিটক জাকনাই বুকচা থাই তঙ্গ বারা বাচি আবনি বাকে রংমারি নাংনাই বিএ বিকম বিএসসি বিসিএ বিই বিটেক তে গ্রাজুয়েশন ক্লাইজাক আবনি বাকে উমর খাজাক তঙ্গ নৈচি সানিসিমি থামচি জরা অনলাইতেই কয়ব্লাই রহনানি পাইথাক সালমারিংখা 10 জুলাই
0: বিএসএনএল তলাংনা তঙ্গ কিসা বুক চাচুক থাইর আবংখা জুনিয়র টেকনিক্যাল অফিসার বুক চাচুক থাই তঙ্গ সারা রংমারে সানজাখা বিই বিটেক এমএসসি হায়কাবা এমএসসি পাস অংনানি নাংনাই উমর খাইরে জাকা থামচি বিশিনি বিশুঙ্গ অংনানি নাংনাই খাজাক বসংরংনি বাগে হিংকে রায়দান রক সৌইন উমর বো ফলক রাজাগান অনলাইনে বিশুংতে কয়মংবলাই রহনানি পাইথাক সাল ও জুলাই তানে সালতামনি বিশুঙ্গ রনানি নাংনাই কল্লাটানি বিশুংতে ন বরং ন বরংনি আমযোগ মংনি সাল তাই থাইরক সাকলাই রাজাগান নিশা জাকা সেন্ট্রেল গভর্নমেন্টের বিখাক্তি কিসা বুক চাচুক থাইর ব সুফুং জাগি দঙ্গ আবংখা সাইন্টিস্ট তে অ্যাসিস্ট্যান্ট ইঞ্জিনিয়ার আবনি বুক চাচুক থাই দঙ্গ বারা থামচি চার তাই রংমারি সানজাখা বিই বিটেক খাইকা বিএসসি পাস উমর খাইরাজাখা ব্রৈচি বিশ্বনি বিশৃঙ্গ খাজাক বর সংরগ্নি বাগে হিঙ্গে রায়দন রক্ষসহীন উমর ফলক রেজাক নাই হিনিব সাজাক্ষা কয়মঙ্গলাই রহনানি পাইথাক সাল ও জুলাই তালনি সালথামনি বিশৃঙ্গ কয়মঙ্গলাই রহনানি নাংনাই বরংন বরংনি কলেটারনি বিশৃঙ্গতই ন আমজগমনি সাল রক তাই বরংনি থাইরগ সাকলাই রেজাক নাই হিনিব সাজাক্ষা

0: Okay, ato tu sa pung khla ai pung du okay bang la ta sa ba ja du abang ye ma ang ja wai lai sa mung la sniya sa ri bung
1: ashuk jara chandrapati colony kharango jadunir japun khanar jakha আকাশবাণী আগরতলা অবনী লগিন তিনি নিয়ে হর্নিক অগ্রক পান্দা অরণ্যপাখ্যা যতন হরকাহাম।